0: सबके लिए सामाजिक सुरक्षा अटल पेंशन योजना मोदी जी का संकल्प।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा।
0: सबके लिए सामाजिक सुरक्षा अटल पेंशन योजना मोदी जी का संकल्प।
2: এতক্ষণ শুনলেন হেমন্ত মুখোপাধ্যায় এবং সন্ধ্যা মুখোপাধ্যায়ের কণ্ঠে আধুনিক সঙ্গীত। শ্রোতা বন্ধু, আজকের মতো বাংলা সাতরং অনুষ্ঠান আমরা এখানে শেষ করছি। সকলে ভালো থাকবেন, সুস্থ থাকবেন, আবারও কথা হবে আগামী অনুষ্ঠানে।
3: তো আজকের মতো আমাদের অনুমতি দিন। আজ অনুষ্ঠান উপস্থাপনায় ছিলাম আমি রুদ্রাণী ঘোষ, আর আমার সঙ্গে ছিল
2: চম্পা বক্সী।
3: নমস্কার।